0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত জটিল বান পৰিস্থিতি, নাগালেণ্ডৰ মন জিলাত আকস্মিক বান আৰু ভূমিস্খলনত 9 লোকৰ মৃত্যু, সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ, নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাছা ভৱনকে ধৰি 7 উৎসৰ্গিত ভৱন নিৰ্মাণ অৱস্থাত আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, আৰু আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী, এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত বান পৰিস্থিতি জটিল হৈ পৰিছে। উজনি অসমৰ ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, যোৰহাটৰ উপৰি ওদালগুৰি জিলা বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বানত 22 ৰাজহ চক্ৰ আৰু 298 গাঁৱৰ 57,199 লোক প্ৰভাৱিত হৈছে। এইবাৰৰ বানত মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰত এজন লোকৰ বানত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। ইয়াকে ধৰি ৰাজ্যখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5 বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে স্থাপন কৰা 14 সাহায্য শিবিৰত কালি মাজনিশালৈ 440 লোকে আশ্ৰয় গ্ৰহণ কৰিছে। ইপিনে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি ক্ৰমাগত ভয়াৱহ হৈ পৰা বুলি আমাৰ সংবাদদাতাই জনাইছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে প্ৰয়োজনত উদ্ধাৰ আৰু সাহায্য অভিযানত সহায়ৰ বাবে সেনাবাহিনী আৰু বায়ুসেনাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে। নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ জিলাৰ নৈ উপনৈসমূহৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে। জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনাইছে। জনসাধাৰণক প্ৰয়োজনীয় সহায়ৰ বাবে 03772-223397 আৰু 8471864355 নম্বৰত ফোন কৰি জিলা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। চৰাইদেউ জিলাত বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ তথা জিলা আয়ুক্তই সতৰ্কবাণী জাৰি কৰিছে। জিলাখনৰ মাজেৰে যোৱা ধুদৰ আলিৰ বহুকেইটা স্থান জলমগ্ন হৈ পৰাৰ পৰিপ্ৰেক্ষিতত এই পথেৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত যাতায়াত বন্ধ ৰখা হৈছে। জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে 600267501 হেল্পলাইন নম্বৰ মুকলি কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ৰাজ্য চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু জিলা প্ৰশাসনৰ সৈতে অবিৰত যোগাযোগ ৰক্ষা কৰি উদ্ধাৰ আৰু সাহায্য অভিযান ত্বৰান্বিত কৰাৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে। পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাকেইখনত উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰাৰ বাবে মন্ত্ৰী অজন্তা নেওগ, বিমল বৰা, কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইক নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেল সেৱা বাতিল কৰা হৈছে। লখিমপুৰ জিলাতো বাঢ়নী পানীয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন বৰাই নাৰায়ণপুৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এইদৰে কয়।
1: আমাৰ মথাউৰি যি আমি নিৰ্মাণ কৰি আছো, মথাউৰি আপোনালোকে দেখিছে, মথাউৰি উন্নত মানদণ্ডৰ আৰু অত্যন্ত শক্তিশালী আৰু অত্যন্ত আধুনিকভাৱে নিৰ্মাণ কৰা হৈছে। এই কথাটো মই বিধানসভাতো আমাৰ বিভাগীয় মন্ত্ৰীক জনাইছো। কিন্তু আচল প্ৰত্যাহ্বানটো মথাউৰি সন্মুখত আহিছে। আপোনালোক যদি ৰৈ আছে তাত চালে দেখিব যে নদীৰ বুকুখন পথাৰৰ বুকুতকে ওখ আৰু যেতিয়া নদীত ঢল আহিব এইখিনিতে আপুনি যদি চাই দেখিব যে নদীখন ঠেক হৈ গৈছে। য'ত আমি ৰৈ আছো তাতে আটাইতকৈ বেছি সম্ভাৱনা আছে প্ৰচণ্ড ঢল যেতিয়া আহিব তেতিয়া এই মথাউৰিবিলাক যিমান শক্তিশালীকে আমি নবনাওঁ কিয় ইয়াৰ প্ৰতি এটা ভাবুকি সৃষ্টি হয়। যিহেতুকে আমাৰ বিভাগীয় মন্ত্ৰী শ্ৰীযুত সুশান্ত বৰগোহাঁই ডাঙৰীয়াই এই সমস্যাটোৰ পৰা সমাধান কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিম বুলি কৈছে, সেইকাৰণে আমি বিভাগীয় বিষয়াসকলক কৈছো যে এনেকুৱা এটা এষ্টিমেট বনাওক যাতে আমি নদী দুখিখনৰ বুকুখন খান্দি পেলাই পথাৰতকৈ দ কৰি দিব পাৰোঁ।
0: যোৱা দুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ দলামৰা আৰু মালাচী এলেকাৰ 3 গাঁও বানত বুৰ গৈছে। আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ মাজেৰে বৈ যোৱা দৈক্ৰুং, কলিয়নী আৰু ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে বানৰ কবলত পৰিব পৰা সম্ভাৱ্য গাঁওসমূহৰ তালিকা প্ৰস্তুত কৰাৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিছে। বান সম্পৰ্কীয় যিকোনো তথ্য জনোৱাৰ বাবে জনসাধাৰণক 93952-48185 হেল্পলাইন নম্বৰ ফোন কৰিবলৈ আহ্বান জনোৱা হৈছে। জিলাখনৰ ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত জিলাখনৰ মুখ্য সদৰ ডিফুকে ধৰি বিভিন্ন ঠাইত বিদ্যুৎ যোগান ব্যাহত হৈছে। ইপিনে ধুবুৰী জিলাতো গংগাধৰ, গদাধৰ, সোণকোষ আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে কেইবাটাও অঞ্চল বুৰাই পেলোৱা বুলি জানিব পৰা গৈছে। নাগালেণ্ডত প্ৰবল বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু ভূমিস্খলনত বহু ধনজন হানি হৈছে। মন জিলাত বান আৰু ভূমিস্খলনত 9 লোকৰ মৃত্যু হোৱাৰ উপৰি বহু বাসগৃহ ধবংস হয়। ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যুটীয়া মুখ্য কাৰ্যবাহী বিষয়া জনী ৰুৱাংমে আকাশবাণীৰ বাতৰি বিভাগক জনোৱা মতে 3 মহিলা আৰু 1 পুৰুষকে ধৰি 4 মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু আন 5 মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। নাগিনীমৰা অঞ্চলত ধবংসস্তূপৰ মাজত আবদ্ধ হৈ পৰা 4 লোকক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰা হয় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে মন জিলাৰ 10 অঞ্চলত ভূমিস্খলনৰ ফলত গৃহ, পথ আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। বহু অঞ্চল বানত বুৰ যোৱাৰ লগতে মূল পথসমূহ ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ই বান আৰু ভূমিস্খলনত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰি কয় যে চৰকাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সাহায্য আৰু উদ্ধাৰ অভিযান অবিৰতভাৱে চলাই আছে। তেওঁ লগতে নিহতসকলৰ নিকটাত্মীয়লৈ 4,00,000 টকা আৰু আহতসকললৈ 74,000 টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। ৱখা আৰু মুকচুং জিলাতো ভূমিস্খলনৰ বাতৰি পোৱা গৈছে। চুমকিডিমা জিলাত নৈ পাৰ হবলৈ চেষ্টা কৰাৰ সময়ত কালি 57 লোকক পানীয়ে উটুৱাই লৈ যায়। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৰাজ্যখনৰ সকলো জিলাতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ হ'ব। 25 ধৰি চলিবলগীয়া এই অধিৱেশনত 19 বৈঠক অনুষ্ঠিত হ'ব। এইবাৰৰ অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হ'ব। লোকসভাত আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 আৰু ৰাজ্যসভাত ৰাষ্ট্ৰ সন্মানৰ অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। তদুপৰি জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন সংশোধনী বিধেয়ক, আয়কৰ সংশোধনী বিধেয়ক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ককে ধৰি আন কেইবাখনো বিধেয়ক এই বৰ্ষাকালীন অধিৱেশনত আলোচনাৰ বাবে উত্থাপন কৰা হ'ব বুলি আশা কৰা হৈছে। 13 আগষ্টত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সামৰণি পৰিব। ইপিনে অধিৱেশনৰ পূৰ্বে কালি সংসদ ভৱন চৌহদত চৰকাৰৰ আহান মৰ্মে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত 40 ৰাজনৈতিক দলৰ 50 অধিক নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত শ্ৰীৰিজিজুৱে সংসদৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াত সহযোগ কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত গঠনমূলক আলোচনাত ভাগ লবলৈ সকলো ৰাজনৈতিক দলক আহান জনায়। দেশৰ ৰাজধানী ভ্ৰমণ কৰা অসমৰ লোকসকলৰ সুবিধাৰ্থে নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাচা ভৱনকে ধৰি 7 উৎসৰ্গিত ভৱন নিৰ্মাণ অৱস্থাত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত এই কথা সদৰি কৰে। দিল্লীৰ দ্বাৰকাত নতুন প্ৰকল্পক্ষেত্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰতে দিল্লীস্থিত অসমীয়াসকলৰ বাবে বিবাহৰ স্থান, নামঘৰৰ সৈতে কমেও 100 কোঠাযুক্ত প্ৰকল্প আৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে কেৱল অসমতে আন্তঃগাঁথনি নিৰ্মাণ সীমাবদ্ধ ৰখা নাই, বৰং ৰাজ্যবাসীৰ সুবিধা হোৱাকৈ অন্য ৰাজ্যতো আটকধুনীয়া অসম ভ্ৰমণ নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে। দেশৰ ভিন ভিন প্ৰান্ত ভ্ৰমণ কৰা ৰাজ্যৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ কেইবাটাও অসম ভ্ৰমণ নিৰ্মাণৰ প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কলকাতাতো পুৰণি অসম ভৱনৰ ঠাইত এটা বৃহৎ ভৱন নিৰ্মাণৰ কাম চলি আছে বুলি তেওঁ কয়।
2: এই বছৰত আমাৰ বাংগালোৰত অসম ভৱন মুকলি কৰিম, দিল্লীত আমি অসম ভৱনটো মুকলি কৰিম। এতিয়া আমাৰ ডাঙৰ প্ৰজেক্ট চলি আছে কলিকতাত। কলিকতাৰ পুৰণা আছাম হাউচটো ভাঙি আমি বহুত ডাঙৰ এটা অসম হাউচ তাতে বনাই আছো। ৰাছেল ষ্ট্ৰীটত যিটো আমাৰ পুৰণা আছিল সেইটো আমাৰ ধুমধাম নিৰ্মাণ চলি আছে। আমি 6 গৈ পাইছো, তাতে 100 মানুহ থাকিব পাৰিব। সেই 100 মানুহৰ হৈ গলে তেতিয়া আমি চল্ট লেকৰটোত নতুন ব্যৱস্থা কৰিব লাগিব। এইটোৰ ওপৰত ইনকোৱাৰীও হৈ আছে। মাদ্ৰাজৰটো এই গোটেইকেইটা পুৰণা নিৰ্মাণ আছিল আমাৰ চৰকাৰৰ আগত, তাতো এটা সময়ত ডাঙৰ ৰিপেয়াৰিং লাগিব।
0: মধুপুৰ সত্ৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ ভস্ম আৰু অমূল্য স্মৃতিচিহ্নসমূহৰ বৈজ্ঞানিক সংৰক্ষণৰ বাবে শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ মধুপুৰ সত্ৰ কৰ্তৃপক্ষই অসম চৰকাৰৰ প্ৰতি আহান জনাইছে। সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী মাধৱদেৱ মহন্তই কয় যে শ্ৰীমন্ত শংকৰদেৱে জীৱনৰ অন্তিম সময়ছোৱা মধুপুৰ সত্ৰত অতিবাহিত কৰিছিল। এই সত্ৰখনক এক শৰণ নামধৰ্মৰ অন্যতম পবিত্ৰ তীৰ্থস্থান হিচাপে গণ্য কৰা হয়। এই সত্ৰত মহাপুৰুষ দুজনৰ পবিত্ৰ ভস্ম, জপমালা, পাদুকা আৰু অন্য বহুতো সামগ্ৰী সংৰক্ষিত হৈ আছে বুলিও তেওঁ কয়। সত্ৰাধিকাৰগৰাকীয়ে কয় যে ধৰ্মীয়, সাংস্কৃতিক আৰু ঐতিহাসিক গুৰুত্ব সম্বলিত এই অমূল্য স্মৃতিচিহ্নসমূহ বিশ্বৰ বিভিন্ন দেশত সংৰক্ষিত পবিত্ৰ ধৰ্মীয় স্মৃতিচিহ্নৰ দৰে বৈজ্ঞানিক পদ্ধতিত সুৰক্ষিত কৰা উচিত। তেওঁ অসম চৰকাৰক সত্ৰাধিকাৰ, গৱেষক, ইতিহাসবিদ আৰু বৈষ্ণৱ ধৰ্মাৱলম্বীসকলৰ সৈতে আলোচনা কৰি সংৰক্ষণৰ বাবে বিস্তৃত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা যুগুত কৰিবলৈ আহান জনায়। তদুপৰি মধুপুৰ সত্ৰক কেন্দ্ৰ কৰি দীৰ্ঘদিন চলি থকা ভূমি বিবাদ মীমাংসা কৰিবলৈ অসম আৰু পশ্চিমবংগ চৰকাৰক যৌথভাৱে ব্যৱস্থা গ্ৰহণৰ বাবেও তেওঁ আহান জনায়। ইয়াৰ লগতে মধুপুৰ সত্ৰক ৰাষ্ট্ৰীয় গুৰুত্ব সম্পন্ন আধ্যামিক তথা ঐতিহ্যকেন্দ্ৰিক পৰ্যটন কেন্দ্ৰ হিচাপে বিকশিত কৰি তীৰ্থযাত্ৰীসকলৰ বাবে উন্নত আন্তঃগাঁথনি আৰু সা সুবিধাৰ সৃষ্টি কৰিবলৈও তেওঁ অনুৰোধ জনায়। আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰত এই উপলক্ষে পুৱাৰে পৰা ভক্তসকলে পূজা অৰ্চনাৰ বাবে সমবেত হৈছে। গোৱালপাৰা জিলাৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত পুৱতি নিশাৰে পৰা ভক্তসকলে পূজা অৰ্চনা কৰিছে। প্ৰবাদ মতে চান্দ সদাগৰৰ দিনৰ পৰা ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত পূজা অৰ্চনা চলি আহিছে। স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফেৰান টৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গলটো দিয়ে। দুয়োটা দলৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত 90 মিনিটলৈ গল শূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত 106 মিনিটত টৰেছৰ গলটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয়। এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে খিতাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। ইপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হয়। ইয়াৰ লগে লগে আৰ্জেণ্টিনা আৰু লিঅ'নেল মেছিৰ এটা স্মৰণীয় যুগৰো অন্ত পৰে। মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই 2022ৰ ফিফা বিশ্বকাপৰ খিতাপ জয়ৰ লগতে 2021 আৰু 2024ৰ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ জয় কৰিছিল। লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যোৱা নিশা ইংলেণ্ডে ভাৰতক 27 ৰাণত পৰাস্ত কৰি 3-খনীয়া শৃংখলাত জয়লাভ কৰে। ইংলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 3 উইকেটৰ বিনিময়ত 387 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণাই 2টা আৰু প্ৰিন্স যাদৱে 1টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত অভাৰত 7 উইকেটৰ বিনিময়ত 360 ৰাণহে কৰিবলৈ সমৰ্থ হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ ঠায়ে ঠায়ে হোৱা বান, সংসদৰ বৰ্ষাকালীন অধিৱেশন, জলবায়ু কৰ্মী সোনম ৱংশী সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়, স্পেইনৰ ফুটবল বিশ্বকাপ জয়কে ধৰি বিভিন্ন খবৰে আজিৰ বাতৰি কাকতসমূহৰ শিৰোনাম দখল কৰিছে। অসমৰ বহু জিলা, বিশেষকৈ উজনি অসমৰ ঠায়ে ঠায়ে ধাৰাষাৰ বৰষুণত সৃষ্টি হোৱা বান পৰিস্থিতিৰ এটা খবৰ দৈনিক জনভূমি কাকতে। যোৰহাটকে ধৰি কেইবাখনো চহৰত জনতাৰ অবৰ্ণনীয় দুৰ্গতি অভূতপূৰ্ব বৰষুণে ধুই নিলে উজনি শিৰোনামেৰে প্ৰকাশ কৰিছে। 1950 চনৰ পিছত দ্বিতীয়টো বৃহৎ বাঢ়নী পানীৰ বিভীষিকা, নাজিৰাত দৈখনা নৈৰ নৱনিৰ্মিত মথাউৰি ভাগি প্লাবিত কুৰিৰো অধিক গাঁও, এই শিৰোনাম নিয়মীয়া বাৰ্তা কাকতৰ এটা বাতৰিৰ। নগা পাহাৰৰ পৰা বৈ অহা বিভিন্ন নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাত কেইবাখনো জিলাৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বৰষুণৰ মাজতে হোৱা ভূমিস্খলনত নাগালেণ্ডৰ মন জিলাত কমেও 8 গৰাকী লোকৰ মৃত্যু হোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেইবাটাও প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ এটা বাতৰি, চিএম ইনস্পেক্টছ প্ৰপোজড ছাইট ফৰ কালচাৰেল কমপ্লেক্স নিউ আছাম হাউচ ইন দেলহি শিৰোনামেৰে প্ৰকাশ কৰিছে। আজি আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনক লৈ এটা বিস্তাৰিত বাতৰি দৈনিক অসম কাকতে আৰু সোনম ৱংশুকক চিকিৎসালয়লৈ স্থানান্তৰ কৰাটো চৰকাৰৰ সিদ্ধান্ত বৈধ বুলি দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া প্ৰতিদিন আৰু আমাৰ অসম কাকতে ফুটবল বিশ্বকাপ কেন্দ্ৰিক একোটা খবৰ, ক্ৰমে মেছিৰ আৰ্জেণ্টিনা কন্দুৱাই চেম্পিয়ন স্পেইন আৰু ইতিহাস লিখিলে এমবাপে মেছিয়ে শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে আজি ডিব্ৰুগড় জিলা ভ্ৰমণ কৰি ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ হ'বলগীয়া প্ৰস্তাৱিত নতুন অসম বিধানসভা ভৱনৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো অংশত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত জটিল বান পৰিস্থিতি। নাগালেণ্ডৰ মন জিলাত আকস্মিক বান আৰু ভূমিস্খলনত 9 জন লোকৰ মৃত্যু। সংসদৰ বৰ্ষাকালীন অধিৱেশন আজি আৰম্ভ। নতুন দিল্লীত অসম ভৱন, কাৰ্বি ভৱন, ডিমাচা ভৱনকে ধৰি 7টা উৎসৰ্গিত ভৱন নিৰ্মীয়মান অৱস্থাত আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আৰু আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। এতিয়া আঞ্চলিক বাতৰি ইমানে। ক্ষণিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে, নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত জটিল বান পৰিস্থিতি, নেৰানেপেৰা বৰষুণত কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত, বানত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ ৰেলসেৱা বাতিল, ডিব্ৰুগড়ৰ পৰা নামনি মোৱা ৰেলসমূহ উত্তৰ পাৰ হৈ পৰিচালনাৰ নিৰ্দেশ, ভূমিৰ অধিকাৰ, মানুহৰ নিৰাপত্তা, আত্মমৰ্যাদা আৰু পৰিচয়ৰ ভেটি বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, কাছাৰ জিলাত আৰ্থ সামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে আৰ্থিক অনুদান বিতৰণ, আৰু যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক পিতং বাতৰি। ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। শিলচৰ, ডিফু, ধুবুৰী, মৰিগাঁও, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, শিৱসাগৰ, যোৰহাট তথা ওদালগুৰি জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি 298খন গাঁৱৰ 57,199 গৰাকী লোক বানত ক্ষতিৰ সন্মুখীন হৈছে। এইবাৰৰ বানত ৰাজ্যখনৰ মুঠ 3,874.84 হেক্টৰ কৃষিভূমি বুৰ গৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাইদেউ জিলাৰ টাউকাক, চফৰাই আৰু দৰিকা নদীৰ বাঢ়নী পানীয়ে সোণাৰীনগৰ, মথুৰাপুৰ, লাকুৱাকে ধৰি বৃহত্তৰ অঞ্চল প্লাৱিত কৰিছে। হঠাৎ অহা এই বানৰ ফলত শ শ পৰিয়ালৰ ঘৰ বাৰী পানীৰ তলত বুৰ গৈছে। বানত ক্ষতিগ্ৰস্ত জনসাধাৰণক সহায়ৰ বাবে ভাৰতীয় সেনাই অব জল ৰাহত নামৰ বিশেষ অভিযানৰ অধীনত অতি ক্ষীপ্ৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযানৰ কাম আৰম্ভ কৰিছে। বান পৰিস্থিতি পৰিচালনাৰ বাবে গড়গাঁও মহাবিদ্যালয়ত সেনাৰ নিয়ন্ত্ৰণ শিবিৰ স্থাপন কৰা হৈছে। ইপিনে হঠাৎ অহা বানৰ ফলত শিৱসাগৰ জিলাৰ আমগুৰি ৰাজচক্ৰত এজন লোকৰ মৃত্যু হৈছে আৰু ইয়াকে ধৰি ৰাজ্যখনৰ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 5লৈ বৃদ্ধি হৈছে। প্ৰশাসনে স্থাপন কৰা 14টা শিবিৰত প্ৰায় 500 লোকে আশ্ৰয় গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী বিমল বৰা, কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই জিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। জিলাখনত SDRF, NDRF, অগ্নি আৰু জৰুৰীকালীন সেৱা, জিলা প্ৰশাসন তথা সেনাবাহিনীৰ সমন্বিত প্ৰচেষ্টাত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। ইফালে জিলাখনৰ বান ব্যৱস্থাপনা সন্দৰ্ভত মন্ত্ৰী বিমল বৰাই এইদৰে কয়।
1: আৰু সমান্তৰালভাৱে এনে কিছু স্থানত লোক আবদ্ধ হৈ থকাৰ আমি খবৰ পাইছিলো আৰু সেই খবৰ পাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তৎপৰতাৰে বায়ু সেনা বাহিনীৰ লগত কথা পাতি হেলিকপ্টাৰৰ ব্যৱস্থা কৰি দিলে। 4খন হেলিকপ্টাৰ আমি সেই অঞ্চলসমূহলৈ প্ৰেৰণ কৰিছিলো, কিন্তু হেলিকপ্টাৰ গৈ পোৱাৰ পিছত সেইসকল লোক তেওঁলোকে স্থানান্তৰিত হ'বৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰিলে। যদিও আমি হেলিকপ্টাৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰিছিলো, কিন্তু আমি হেলিকপ্টাৰ উদ্ধাৰ কৰিব লগা পৰিৱেশ নহলগৈ। কিন্তু আমাৰ প্ৰশাসন, চৰকাৰ দায়িত্ব সহকাৰে কামখিনি পালন কৰিলে আৰু এতিয়া যিহেতু ৰিলিফ কেম্পলৈ আহিব, তাতে ৰিলিফ কেম্পত ভাল ধৰণে থকা খোৱা তাতে ব্যৱস্থা হয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিছো।
0: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী, ডিব্ৰুগড় পথত যান বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰেলৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱা বাবে জিলা প্ৰশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ আৰু যোৰহাট জিলাৰ একাধিক অংশত পথ প্লাৱিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱা বাহনসমূহ সাময়িকভাৱে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ তথ্য অনুসৰি ডিব্ৰুগড়মুখী বাহনসমূহক তেজপুৰ বিশ্বনাথ, চাৰিআলি, বগীবিল দলঙৰ জৰিয়তে চলাচল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত যান বাহন বিভাগৰ এগৰাকী বিষয়াই এইদৰে কয়।
2: যোৰহাট জিলা প্ৰশাসনৰ পৰা আমি ইনফৰ্মেশ্যন পাইছিলোঁ অলপ আগতে যে তেখেতলোকৰ টিয়কত হাইৱেৰ ওপৰেদি পানী বাগৰি গৈছে। চ' তেখেতলোকে আমাক ৰিকুৱেষ্ট কৰিছিল যাতে আমি ভেহিকলছখিনিক অলপ ৰেগুলেট কৰোঁ, কাৰণ এতিয়া গৈ পেলাই যদি বাঢ়ি যায় তেতিয়া আকৌ তেখেতলোক অসুবিধা হ'ব। যাত্ৰীবাহীয়ে হওক বা মালবাহী গাড়ীয়ে হওক বা নিজৰ প্ৰাইভেট ইণ্ডিভিজুৱেলেই হওক, আমি তেওঁলোকক যাৰ যদি ইমাৰ্জেঞ্চি থাকে নৰ্থ বেংক হৈ পেলাই তেওঁলোক যাব পাৰে। আমি ট্ৰাফিক আৰু আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক তেনেকৈ ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল যে ডাইভাৰ্ট কৰি দিব লাগে। ছেকেণ্ডলি, এইটো এটা টেম্পৰৰী মেজাৰ, অলপ দেৰি ৱেইট কৰিলে নেক্সট 2-3 ঘণ্টাত আমি আৰু গম পাম যে পানী বাঢ়ি আছে নে কমিব, নে হাইৱেৰ ওপৰত কি কণ্ডিশ্যন থাকিব, সেইমতে আমি আকৌ ৰেগুলেশ্যনৰ ওপৰত কি কৰিব পাৰি নে আকৌ যাব দিব লাগে। যোৰহাট জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ লগত কথা পাতি আমি সেইখিনি তেতিয়া ক্লিয়াৰ কৰিব পাৰিম।
0: ধুবুৰী জিলাত গংগাধৰ, গদাধৰ, সোণকোষ আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ কেইবাটাও অঞ্চল বুৰাই পেলাইছে। একেৰাহে কেইবাদিন ধৰি চলি থকা মুখলধাৰ বৰষুণৰ ফলত বিলাচীপাৰাৰ বহু ঠাই বানৰ কবলত পৰিছে। বিগত দুদিন ধৰি অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত আজি ডিফুৰ ফুলনি ৰাজচক্ৰৰ অন্তৰ্গত ডকমকানগৰ, পাঞ্জুৰি, ডেনগাঁও, মাটিখোলাকে ধৰি নৈকাষৰীয়া কেইবাখনো গাঁও প্লাবিত হৈছে। অঞ্চলটোৰ 7খন গাঁৱৰ প্ৰায় 1000 লোক বানৰ কবলত পৰিছে। বানত আবদ্ধ লোকসকলৰ উদ্ধাৰ আৰু সাহায্যৰ বাবে জৰুৰীকালীন সেৱা বাহিনীক মোতায়েন কৰা হৈছে। কাৰ্বি আংলঙত হোৱা এই বানত ডকমকা থানাৰ অন্তৰ্গত ডেকাচাঙৰ এজন লোকক বানে উটুৱাই নিয়ে। আনহাতে ৰাজু গোৱালা নামৰ ডিফলু নদীত উটি যোৱা যুৱকজনৰ সন্ধানত স্থানীয় ৰাইজে অভিযান চলাই আছে। বৰাক নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কাছাৰ জিলা প্ৰশাসনে শিলচৰত বিশেষ সতৰ্কবাণী জাৰি কৰিছে। জিলা প্ৰশাসনে সংশ্লিষ্ট বিভাগসমূহৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে। মৰিগাঁও জিলাৰ জাগিৰোডত যোৱা নিশা হোৱা মুখলধাৰ বৰষুণত নখোলা, শ্যামাপল্লী, শুকান মাছবজাৰ, মাৰ্কাংকুচি আদি অঞ্চল কৃত্ৰিম বানৰ কবলত পৰে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ সকলো ৰেলসেৱা বাতিল কৰা হৈছে। নামনি মোৱা ৰেলসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে।
3: নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোমোৰাগুৰিত আজি আয়োজিত ভূমিপট্টা বিতৰণ কাৰ্যসূচীত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমাৰ মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। পট্টাসমূহ বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূমিৰ অধিকাৰ প্ৰতিটো পৰিয়ালৰ নিৰাপত্তা, আত্মমৰ্যাদা, পৰিচয় আৰু ভৱিষ্যতৰ ভেটি। আজি এই অনুষ্ঠানত 81টা পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমিপট্টা অৰ্পণ কৰা হয়। এই অনুষ্ঠানতে সমষ্টিটোৰ যিসকল হিতাধিকাৰীয়ে মহিলা উদ্যমিতা আঁচনি লাভ কৰা নাছিল তেওঁলোকলৈ এই আঁচনিৰ চেকসমূহ আনুষ্ঠানিকভাৱে আগবঢ়োৱা হয়। অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্তকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নামত ভুৱা ইমেইল আৰু আইডি খোলাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত পংকজ দাসে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নামতো ভুৱা ইমেইল আইডি খোলাৰ তথ্য লাভ কৰে। মুখ্যমন্ত্ৰীৰ নামেৰে খোলা ভুৱা ইমেইল আইডিৰে অভিযুক্ত দাসে বিভিন্ন লোকলৈ ইমেইল প্ৰেৰণ কৰিছিল। তেওঁৰ দ্বিতীয় পন্নীৰ মোবাইল ফোনৰ নম্বৰ ব্যৱহাৰ কৰি এনে ভুৱা ইমেইল আইডি খোলা বুলি অপৰাধ অনুসন্ধান বিভাগৰ শীৰ্ষ বিষয়াই সদৰি কৰিছে। বিভাগে ইতিমধ্যে অভিযুক্ত দাসৰ মোবাইল ফোন জব্দ কৰিছে। কালি তেওঁৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিবৰ পৰা ভুৱা ইমেইল আইডি খোলাৰ তথ্য লাভ কৰাৰ পাছতে অনুসন্ধান বিভাগে গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাৰ শীৰ্ষ বিষয়াই এইদৰে কয়।
4: আমি চীফ মিনিষ্টাৰ

0: দেখা পোৱা গল যে এই ইমেইল আইডিটিৰ লগত এটা ফোন নাম্বাৰ 9181194293 এই ফোন নাম্বাৰটো ইয়াৰ লগত এছ'চিয়েটেড হৈ আছে। আৰু এই ফোন নাম্বাৰটো যেতিয়া এনালাইচিছ কৰিলো, এইটো গম পালো যে এগৰাকী লেডিৰ নামত আছে, তেখেত হৈছে জুৰিমণি বেজবৰুৱা, দুটাৰ জয়কান্ত বেজবৰুৱা, ৰেচিডেণ্ট ভিলেজ নিজ খাক্তা পি এছ ঘগ্ৰাপুৰ ডিষ্ট্ৰিক্ট নলবাৰী। আৰু ইয়াৰ ফাৰ্ডাৰ এনালাইচিছ কৰি আমি গম পালো যে এই ফোনটো ইউজ কৰি আছে এজন পংকজ দাস বুলি এজন লোকে, আৰু তেখেতৰ লোকেশ্যনটো আমি চাংচাৰী এলেকাত পোৱা গল।
1: আৰ্থ সামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে শিলচৰত আজি আৰ্থিক অনুদান বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত অনুদান বিতৰণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। অংশগ্ৰহণকাৰীসকলক আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ জৰিয়তে হিতাধিকাৰীসকলক স্বাৱলম্বী কৰি তেওঁলোকৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাটোৱে চৰকাৰৰ মূল উদ্দেশ্য। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অন্তৰ্গত কাছাৰ জিলা মিছন ব্যৱস্থাপনা ইউনিটৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা পৰিষদৰ অধ্যক্ষ, বিজেপিৰ কাছাৰ জিলাৰ সভাপতি, প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। কলাক্ষেত্ৰ সমাজৰ উদ্যোগত সত্ৰীয়া নৃত্যৰ বিশাৰদসকলৰ বাবে পৰিশীলন কাৰ্যসূচীৰ ৰূপত আয়োজন কৰা এই কৰ্মশালাৰ তত্বাৱধায়ক হিচাপে যশস্বীৰ নৃত্যশিল্পী যতীন গোস্বামীয়ে দায়িত্ব লোৱাৰ লগতে ইয়াৰ উদ্বোধনো কৰে। উদ্বোধনী ভাষণত শ্ৰীগোস্বামীয়ে প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জনায়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে আদৰণি ভাষণত কলাক্ষেত্ৰ সমাজে সত্ৰীয়া কলা সংস্কৃতিৰ বিকাশৰ লক্ষ্যৰে ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে। কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক ঘনকান্ত বৰা বৰবায়ন, গুৰু হৰি শইকীয়া, বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ প্ৰাপক অন্বেষা মহন্ত আৰু দেৱজিৎ শইকীয়া অংশগ্ৰহণ কৰে। সপ্তাহজোৰা এই কৰ্মশালাৰ অহা 28 জুলাইত অন্ত পৰিব। সেইদিনা সন্ধিয়া কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গণেশ বড়ো, অভিজিৎ দাস, ত্ৰিদীপ ডেকা আৰু বীৰিঞ্চী মোহন শৰ্মাই আদালতত সাক্ষ্য প্ৰদান কৰে। এই সাক্ষ্য প্ৰদান কালত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই আটাইকেইজন সাক্ষীকে জেৰা কৰে। অৱশ্যে অন্যান্য অভিযুক্তসকলৰ অধিবক্তাই তেওঁলোকক জেৰা কৰাৰ পৰা বিৰত থাকে। শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জনস্বাস্থ্য কাৰিকৰী আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ সভাপতিত্বত আৰু জিলা আয়ুক্তৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু জনকল্যাণমূলক প্ৰকল্পসমূহ নিৰ্মাণ আৰু ৰূপায়ণ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰা হয়। লগতে প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে বিশদ আলোচনা কৰা হয়। বৈঠকত শ্ৰীভূমি জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়া, মুখ্য অভিযন্তাৰ লগতে জিলা পৰিবহণ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
2: সমাগত স্বাধীনতা দিৱস উপলক্ষে আজি মৰিগাঁও জিলা আয়ুক্তৰ সভাকক্ষত জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অতিৰিক্ত আয়ুক্ত, চৰকাৰী বিভাগৰ মুৰববী বিষয়া আৰু বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। জিলা আয়ুক্তই এই বৈঠকত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন দিশৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰি বিভাগসমূহক পাৰস্পৰিক সমন্বয়ৰ মাধ্যমেৰে দায়িত্বসমূহ সময়মতে সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। বৈঠকত পেৰেড অনুশীলন, আনুষ্ঠানিক কাৰ্যসূচী, নিৰাপত্তা ব্যৱস্থা, যান বাহন নিয়ন্ত্ৰণ, পৰিচ্ছন্নতা, স্বাস্থ্য আৰু জৰুৰীকালীন সেৱা, সাংস্কৃতিক অনুষ্ঠান, জনসাধাৰণৰ সুবিধা আৰু অন্যান্য প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয়। জিলা আয়ুক্ত শ্ৰীমতী তিৱাৰীয়ে স্বাধীনতা দিৱসৰ মৰ্যাদা অটুট ৰাখি এই দিৱস শান্তিপূৰ্ণ, সুশৃংখল আৰু সুকলমে অনুষ্ঠিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান জনায়। স্পেইনে যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ফাইনেলত স্পেইনৰ ছাবষ্টিটিউট ফেৰান টোৰেছে খেলখনৰ অতিৰিক্ত সময়ত বিজয়সূচক গ'ল দিয়ে। স্পেইনৰ দখলত থকা একপক্ষীয় প্ৰতিদ্বন্দ্বিতাৰ অন্তত 90 মিনিটলৈ গ'লশূন্যভাৱে চলা খেলখনৰ অতিৰিক্ত 106 মিনিটত টোৰেছৰ গ'লটোৱে স্পেইনক জয়ৰ সোৱাদ দিয়ে। এয়া হৈছে স্পেইনৰ দ্বিতীয়টো ফিফা বিশ্বকাপৰ খিতাপ জয়। এই জয়ৰ সুবাদত স্পেইন বিশ্বকাপ ফুটবলৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাতে খিতাপ জয় কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। ইপিনে আৰ্জেণ্টিনাৰ একেৰাহে দুবাৰৰ বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভংগ হয়। ইয়াৰ লগে লগে আৰ্জেণ্টিনা আৰু লিঅ'নেল মেছিৰ এটা স্মৰণীয় যুগৰো অন্ত পৰিছে।

0: মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই 2022ৰ ফিফা বিশ্বকাপৰ খিতাপ জয়ৰ লগতে 2021 আৰু 2024ৰ কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ জয় কৰিছিল। নাগালেণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত চৰাইদেউ আৰু শিৱসাগৰ জিলাত জটিল বান পৰিস্থিতি। নেৰানেপেৰা বৰষুণত কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত। বানত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাত উজনি অসমলৈ ৰেল সেৱা বাতিল। ডিব্ৰুগড়ৰ পৰা নামনি মোৱা ৰেলসমূহ উত্তৰ পাৰ হৈ পৰিচালনাৰ নিৰ্দেশ। ভূমিৰ অধিকাৰ মানুহৰ নিৰাপত্তা, আত্মমৰ্যাদা আৰু পৰিচয়ৰ ভেটি বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য। কাছাৰ জিলাত আৰ্থসামাজিক উন্নয়ন আৰু অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে আৰ্থিক অনুদান বিতৰণ। আৰু যোৱাবাৰৰ বিজয়ী আৰ্জেণ্টিনাক 1-0 গ'লত পৰাস্ত কৰি স্পেইনৰ ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ জয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 7:10 শুনিবলৈ পাব। নমস্কাৰ।
1: সন্ধ্যার আঞ্চলিক বাতরি আকাশবাণীকে গুয়াহাটি কেন্দ্র সে আবি আপ সুন রে থে দোস্ত ফ্রিকোয়েন্সি মডুলেশন 100.2 মেগাহার্টজ পর ইয়ে আকাশবাণী কা আপলোং কেন্দ্র হে দোস্ত আইয়ে আব স্থানীয় ভাষাও কে কার্যক্রম কো জারি রাখতে হুয়ে সুনতে হ্যাঁ ডিমাশা কার্যক্রম মে আজ কুছ ডিমাশা লোকগীত রিংসোলা জিডং আর উনকে সাথীও কে আওয়াজ মে হ্যাঁ

0: কিয়
1: মন্ত্ৰৰ জাদুনি দেখুৱাই
0: নহলে কেনেকৈ দেখুৱাই
1: তাৰ জাদুৰ বুদ্ধি কেইটামান মই শিকি আহিছো অলপ দিন তই ভালকৈ অভ্যাস কৰিলে দেখুৱাবও পাৰিবি
0: সঁচা
2: লেডিজ এণ্ড জেণ্টলমেন আৱাৰ লাষ্ট আইটেম ইজ মিষ্টেৰিয়াছ স্নেক্স

0: কি হল, তেওঁলোকে ইমান সময় অহা নাই যে?
1: আহিছে আহিছে।
0: এয়া অভিষেকৰ মা।
2: নমস্কাৰ।
0: নমস্কাৰ।
2: মোৰ লৰাৰ আপোনাৰ ছোৱালীৰ লগত বিয়া নহব।
0: কি?